0: तुम क्लास तुम कुफाफ ही
1: नि फलोतेने दिनि नि फसोरन अमनि फनासाननाया वतिया रुसी जाय फिरनेना एटरितनाय फा हानापेनाय बेबे कुकु अमजो फतोना अमला सार्टने मदगास्कार जाव पोलिटिक सिनि इकोनोमिक जाय देफाल्या zao fahatongavana eto zao dia fanehoana amin'ny firenena rosiana ny fahavononanay iaraiasa amin'ny firenena rosiana amin'ny lafiny rehetra izay voalazanao teo andriamatoa filoha ny resaka sosialy a ny resaka fampianarana ny resaka fahasalamana ny resaka angovo a sy ny hydrocarbure ny resaka infrastructure sy ny lafiny aramiaramila vonina amin'ny fiarahamiasa tanteraka ny firenena malagasy hanokatra fiarahamiasa vaovao taoriny dimy amy dimampolo taona zay efa niarahana hatramin'izay ndray matao filoha de vonina anova hanokatra fomba fiarahamiasa vaovao firenena rosiana zay mba ohatra ao an' afrika
0: saotra tomboko lahy saotra tomboko vavy